গুড ইভিনিং, এইটো আকাশবাণী কহিমা চামলগা খবৰ পুৰি আছে ভাবিনী কিখন। পয়লা হেডলাইন্স, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কৈছে বিকশিত ভাৰত লগা সপনা পূৰা কৰিবলৈতো কেন্দ্ৰ আৰু প্ৰদেশ খন লগা মিলিজুলি কোচিছ কৰা পাৰিব। নাগালেণ্ডো আসাম আৰু চেণ্টাৰ লগতে অইল আৰু গেছ এক্সপ্ল'ৰেশ্যন নিমিত্তে MOU ছাইন কৰিছে। চৰকাৰটো আকাশবাণী আৰু দূৰদৰ্শন কভাৰেজকে বৰ্ডাৰ ৰিজন খান্দে বঢ়াবৰ কাৰণে কোচিছ কৰি আছে। আৰু নাগালেণ্ড পুলিচ পৰা ছ'চিয়েল মিডিয়াতে মিছলিড কৰা কণ্টেণ্ট খন খিলাফ চেতাৱনী দিছে। এতিয়া পূৰা খবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কৈছে যাতে দুনিয়াটো আনচাৰ্টেনটি আৰু ইনষ্টেবিলিটি লগা সময় পৰা পাৰ কৰি আছে, ভাৰতটো তাই লগা উন্নতি দিশাদে আত্মবিশ্বাস আৰু ডিটাৰমিনেশ্যন পৰা আগে বাঢ়ি জাৰি আছে। ৰাষ্ট্ৰপতি ভৱন নই দিল্লীতে নীতি আয়োগ লগা 11th গভৰ্ণিং কাউন্সিল মিটিংকে চেয়াৰ কৰি কিনে মিষ্টাৰ মোদী কৈছে ভাৰতটো বিকশিত ভাৰত লগা সপনা হাছিল কৰিবলৈ উন্নতি কৰি থাকিয়াদে কেন্দ্ৰ আৰু প্ৰদেশ লগা মিলিজুলি জিম্মেদাৰীটো আৰু বেছি ডাঙৰ হৈ যায়। তাই কৈছে কোৱালিটি এডুকেশ্যন, ডিমাণ্ড থাকিয়া স্কিল শিকা আৰু ৰোজগাৰ মৌকা দ্বাৰা দেশ লগা নজৱান খান নিমিত্তে ঠিক ইক'চিষ্টেম বনাবলৈ লগাটো এটা প্ৰায়ৰিটি থাকিব লাগে। মিষ্টাৰ মোদী কৈছে নাৰী শক্তি লগতে খেতি বাৰী আৰু ছায়েন্স আৰু ইনোভেশ্যন দে ষ্টাৰ্টআপছ খান পৰা মাইকী মানুহ আগে কৰিয়া বিকাশটো বিকশিত ভাৰত স্বপ্না লগা একটা কৰ্ণাৰষ্টন আছে। ইনক্লুচিভ হিউমেন ডেভেলপমেণ্ট ফৰ বিকশিত ভাৰত এট 2047 লগা থিম নিচিতে লৈ কিনে মিটিংটো দেশভৰ পৰা চিফ মিনিষ্টাৰ্ছ আৰু লেফটেনেণ্ট গভৰ্ণৰ্ছ খানকে একেলগতে আনিছে। নাগালেণ্ড আসাম আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজতে অইল আৰু গেছ এক্সপ্ল'ৰেশ্যন চালু কৰিবলৈ ফেলে একটা ট্ৰাইপাৰ্টাইট মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং ছাইন কৰি কিনে একটা ডাঙৰ কদম লৈছে। এগ্ৰিমেণ্টটো আসাম নাগালেণ্ড বৰ্ডাৰতে ক্ৰুড অইল আৰু নেচাৰেল গেছ লগা এক্সপ্ল'ৰেশ্যন আৰু প্ৰডাকশ্যন চাব নিমিত্তে এইম কৰিয়া লগা আছে। ছাইন কৰিয়াটো নই দিল্লীতে কৰ্তব্য ভৱন দে আজি চাম দে ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহ, নাগালেণ্ড চিফ মিনিষ্টাৰ নিফিউৰিঅ আৰু তাই লগা আসাম কাউণ্টাৰপাৰ্ট হিমন্তা বিশ্ব শৰ্মা, ছিনিয়ৰ মিনিষ্ট্ৰী অফিচিয়েলছ আৰু দুয়োটা প্ৰদেশ পৰা ৰিপ্ৰেজেণ্টেটিভছ খান থাকি কিনে ছাইন কৰিছে। ইউনিয়ন ইনফৰমেশ্যন আৰু ব্ৰডকাষ্টিং মিনিষ্টাৰ অশ্বিনী বৈষ্ণৱ আজি কৈছে আকাশবাণী আৰু দূৰদৰ্শন কভাৰেজটো দেশ লগা সীমা ইলাকা খান্দে মজবুত কৰিবলৈ নতুন FM ট্ৰান্সমিটাৰ্ছ আৰু ব্ৰডকাষ্টিং ইনফ্ৰাষ্ট্ৰাকচাৰ লগাই কিনে তৈয়াৰী কৰি আছে। তাই ৰামগড়ে ৰাজস্থান লগা জয়সলমেৰ ডিষ্ট্ৰিক্টে একটা 20 kW FM ট্ৰান্সমিটাৰটো ভাৰ্চুৱেলি উদঘাটন কৰাৰ পিছতে কথা কৈ থাকিছে।

0: মিষ্টাৰ বৈষ্ণৱৰা প্ৰচাৰ ভাৰতী লগা পুৰা ফ্ৰেমৱৰ্কতে বদলাব আনিবলৈ মাতি দিছে আৰু এইটো টেকনলজি জমানাতে ৰেডিঅ'কে ৰেলেভেণ্ট ৰাখিবলৈ ডিজিটেল ফাৰ্ষ্ট আৰু হাইপাৰ লোকেল এপ্ৰ'চ লগা দৰকাৰতে ধ্যান দি কিনে কৈছে। তাই আৰু ব্ৰডকাষ্টিং প্লেটফৰ্মছ লগতে লোকেল আৰ্টিষ্ট আৰু আৰ্টিচেন্ছ জোৰাবলৈ লগা দৰকাৰ বুলি কৈছে।
1: आज के समय के हिसाब से आकाशवाणी को डिजिटल फर्स्ट और हाइपर लोकल इन दो सूत्रों में बांधे। जो भी डिजिटल प्लेटफॉर्म हमारे पास आज अवेलेबल है उस प्लेटफॉर्म को यूज करें। लोकल आर्ट, लोकल संस्कृति, लोकल खानपान को आगे लाने का एक बहुत बड़ा प्लेटफॉर्म बनाए। अगले 1000 दिनों में एक मास्टर प्लान बना के आकाशवाणी और दूरदर्शन का पूरा ट्रांसफॉर्मेशन करें।
0: ইভেণ্টটো প্ৰচাৰ ভাৰতীৰ চেয়াৰমেন প্ৰসূন যোশী আৰু আকাশবাণীৰ ডাইৰেক্টৰ জেনেৰেল ৰাজীৱ কুমাৰ জৈন বৰা দুচৰা ছিনিয়ৰ অফিচিয়েলছখনৰ মাজতে এটেণ্ড কৰিছে। নাগালেণ্ড পুলিচৰ পৰা ছ'চিয়েল মিডিয়া চলাখনকে আৰু গ্ৰুপ এডমিনিষ্ট্ৰেটৰ্ছখনকে ডিজিটেল প্লেটফৰ্মছতে কণ্টেণ্ট পষ্ট শ্বেয়াৰ নহ'লে বি ফৰৱৰ্ড কৰিয়াদে হুঁচিয়াৰ কৰিবলৈ অনুৰোধ কৰি কিনে এটা এডভাইজাৰী ওলাই দিছে। এডভাইজাৰী বা চেতাৱনী দিছে কি নাগৰিক শান্তি বিয়া কৰিবলৈ একো মেছেজ, নক্সা, ভিডিঅ' নহ'লে বি দুচৰা মেটেৰিয়েল পাইলে ঠিক কানুন নিচিনা কানুনী কদম ল'বলৈ লাগিব। পুলিচৰ পৰা গ্ৰুপ এডমিনিষ্ট্ৰেটৰ্ছখনকে তাইখন লগা গ্ৰুপছ মাজতে কণ্টেণ্ট শ্বেয়াৰ কৰিয়া ঠিক চাবলৈ তাইখন লগা জিম্মেদাৰীটো ইয়াত দিলাইছে। ইউজাৰ্ছখনকে বি কণ্টেণ্ট শ্বেয়াৰ কৰিয়া আগে জানকাৰীটো ঠিক হয় না নহয় চাবলৈ এডভাইচ কৰিছে আৰু হেইট্ৰেড, মাৰামাৰি, পেনিক আৰু পাব্লিক ডিছঅৰ্ডাৰ আনিবলৈ কণ্টেণ্টখন পষ্ট নকৰিবলৈ কৈ দিছে। আকাশবাণী কহিমাৰ পৰা আপুনি খান লগতে খবৰ আনি দিয়া আছে। তাজা খবৰ শুনিবৰ কাৰণে আমি খান লগা এক্স হেণ্ডেলছ, AIR নিউজ এলাৰ্টছ আৰু AIR আণ্ডাৰস্কৰ কহিমাতে ফ'ল' কৰিবি। আপুনি খান পৰা এইটো খবৰটো নিউজ অন এয়াৰ এপ আৰু ইউটিউব চেনেল AIR নিউজ কহিমাৰ পৰা বি শুনিবলৈ পাৰিব। ৱেলকাম বেক। আপুনি খান চাম লগা খবৰ শুনি আছে। চেঞ্চেছ 2027 লগা তিয়াৰীটো নাগালেণ্ড পুৰাদে ডিষ্ট্ৰিক্টছ খান্দে ট্ৰেইনিংছ আৰু চেঞ্চিটাইজেশ্যন এক্টিভিটিছ খান লৈ কিনে আগে বাঢ়ি আছে। ডিমাপুৰদে 600 অপৰ চেঞ্চেছ অফিচাৰ্ছ, ছুপাৰভাইজাৰ্ছ আৰু এনিউমেৰেটৰ্ছ খানটো ইণ্টেনচিভ ট্ৰেইনিং লৈ আছে। কাৰ্যক্ৰমতে কথা কৈ কিনে ডেপুটি কমিশ্যনাৰ ডক্টৰ টিনু জংশী চাং বৰা ঠিক ডেটা কালেক্ট কৰিবলৈ লগা দৰকাৰতে জোৰ কৰিছে আৰু চব চেঞ্চেছ পাৰ্চনেলকে মন দি কিনে মেহনত কৰিবলৈ মাতি দিছে। লংলেংদে য়ংনিয়া এৰিয়া লগা এনিউমেৰেটৰ্ছ আৰু ছুপাৰভাইজাৰ্ছ লগা দুচৰা ফেজ ট্ৰেইনিংটো 45 পাৰ্টিচিপেণ্টছ লগতে আজি শুৰু হৈছে। তাতে পেৰেণ্টে ডেপুটি কমিশ্যনাৰ হিয়াজু মেৰু বৰা, ট্ৰাইবেল বডিজ আৰু চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যনছ লগতে তাতে মাইকী মানুহ আৰু নজৱান গ্ৰুপছখনকে বি মিলাই কিনে চেঞ্চেছ এৱেৰনেছ মিটিং লৈছে। অফিচিয়েলছ পৰা নাগৰিক চাথ দিয়া লগা দৰকাৰ কৈছে আৰু জনাইছে কি চেঞ্চেছ 2027টো পহিলাবাৰ ডিজিটেলি ল'বলৈ আছে। নাগৰিক খানটো অনলাইন পৰ্টেল দ্বাৰা জুন 16 পৰা লৈ কিনে 30ক ছেল্ফ এনিউমেৰেট কৰিবলৈ অপশ্যন আছে। তাতে হাউচ লিষ্টিং অপাৰেশ্যনছটো জুলাই 1 পৰা 31ক লোৱা কৰিব। ভাৰতটো যোৱা 12 চালতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লগা ভৱিষ্য লগা সপনা দীক্ষা লিডাৰশ্বিপ নীতিৰে সবকা সাথ সবকা বিকাশ সবকা প্ৰয়াস লগা নিয়ম চলাই কিনে একটা চিনিব পৰা বদলাব কৰিছে। এইটো সময়তে মোদী চৰকাৰটো গৰীব, কিষাণ, মাইকী মানুহ আৰু নজৱান খান লগা বিকাশ আৰু এম্পাৱাৰমেণ্ট নিমিত্তে বেছি ফ্লেগশ্বিপ কদমখন চলাইছে। আকাশবাণী নিউজ পৰা 12 চাল বিশ্বাসকে, বিকাশকে, জন কল্যাণকে লগা একটা খাস ফিচাৰ আনি দি আছে। আজি আমি খান চৰকাৰ পৰা গৰীব খান লগা বিকাশ নিমিত্তে লোৱা কদমখন ওপৰতে ধ্যান দিব।
2: যোৱা 12 চাল সময়তে নৰেন্দ্ৰ মোদী লগা চৰকাৰ পৰা গৰীব খান লগা বিকাশ নিমিত্তে আৰু ছ'চিয়েল ছিকিউৰিটি মজবুত কৰিবলৈ বেছি ফ্লেগশ্বিপ স্কিমছ লাগু কৰিছে। গৰীব খান কাৰণে গড় দিলাবলৈতো মোদী চৰকাৰ লগা চব পৰা ডাঙৰ ধ্যান চেষ্টা থাকিছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ নিচেৰে 4 কৰ ওপৰ গড়টো প্ৰদেশ খানতে, বস্তি ইলাকা খানতে, টকা পইচা কমজোৰ পৰিবাৰ খানকে দিছে। চৰকাৰটো PM গৰীব কল্যাণ অনা যোজনা নিচেৰে 81 কৰ বেনিফিচিয়াৰী নিচিনাকে মুফ চাউল দি আছে। আয়ুষ্মান ভাৰত, PM জান আৰোগ্য যোজনাৰ পৰা দুখ দিগদাৰী পৰিবাৰ খানকে 5 লাখ টকা লগা হেলথ কভাৰেজ দি আছে। তাতে PM জান আশাদি কেন্দ্ৰ টু জেনেৰিক দাৱাই খান কমতি দাম দি আছে। PM উজালা যোজনা নিচেৰে 10 কৰ 55 লাখ মাইকী মানুহ খানকে মুফ LPG গেছ কানেকশ্যন দি আছে। আৰু তাতে PM স্বনিধি স্কিমছ নিচেৰে 1 কৰ 12 লাখ ওপৰ লোনছটো ৰাস্তাতে দোকান কৰিয়া খানকে এতিয়া টক দিছে। ভাৰত লগা ছ'চিয়েল প্ৰটেকশ্যন কভাৰেজ টো 2015 19% পৰা বাঢ়ি কিনে 2025 64% ওপৰ উঠি যাইছে, যোনটো পৰা 94 কৰ নাগৰিক নিচিনাকে চৰকাৰী ৱেলফেয়াৰ স্কিমছ নিচেৰে কভাৰ কৰিছে। 25 কৰ নিচিনা মানুহ খানকে গৰীব পৰা হাতাই দিছে।

0: পৰা ইনক্লুচিভ গ্ৰথ আৰু বিকাশ কৰিবলৈ চৰকাৰ চলাতে চীনীয়া বদলাৱ দেখাই আছে। কেতুকু আকাশবাণী নিউজ কোহিমা।
1: জুন 21 ডে ইণ্টাৰনেশ্যনেল ডে অফ য়োগা পুঞ্চিবলৈ 10 দিন থাকিয়া দে দেশ বোৰ্ডে তিয়াৰীটো চলি আছে। এইটো চাল লগা থিমটো হ'লে য়োগা ফৰ হেল্ডি এজিং আছে, য'ত জীৱন লগা হাৰ কদম দে বেলেঞ্চ তাকত আৰু ভিতৰ বা শান্তি লগা দৰকাৰকে দেখায়। আকাশবাণী নিউজ কহিমাৰ পৰা আফচাৰটো পুঞ্চিয়াৰ লগতে য়োগা কৰিয়া লগা লাভ ওপৰতে একটা খাচ ছিৰিজ আনি দি আছে। আজি আমি খান য়োগা লগা বেচিক্স পৰা শুৰু কৰিব আৰু কিলে ইটোতো আজিকালি জিন্দগীতে দৰকাৰ থাকি আছে এইটো জানিব। গাঁও লগা কাছৰত পৰা বেছি য়োগাটো হ'লে একটা হলিষ্টিক প্ৰেক্টিচ আছে, যোনটো পৰা মন তন আৰু আত্মাতে শান্তি আনে। এইটোতো ফিজিকেল পজেছ আসনাস লগতে শ্বাস লোৱা তাৰিকা প্ৰাণায়ামা আৰু ধ্যান লগাকে মিলাই আহাৰ দিন খান্দে ইটো ছিৰিজটো য়োগা লগা আলগ আলগ নিয়ম খান্দে ধ্যান দিব আৰু শ্বাস পৰা উমেৰ হোৱা দে তাই লগা ৰোল খান চাব। বেলেঞ্চ আৰু নিন ভাল কৰিয়া পৰা লৈ কিনে ষ্ট্ৰেছ মেনেজ কৰিয়া আৰু পূৰা স্বাস্থ্য ভাল থাকিবলৈ কৰিব। ইণ্টাৰনেশ্যনেল ডে অফ য়োগা পুঞ্চি থাকিয়া দে আমি খান বি স্বাস্থ্য আৰু বেছি বেলেঞ্চড ভৱিষ্যত থাকিবলৈ কমিটমেণ্টটো আৰু চাই চাব। কহিমাৰে ডিষ্ট্ৰিক্ট টবেক' কণ্ট্ৰল চেল লগা ডিষ্ট্ৰিক্ট লেভেল কৰ্ডিনেশ্যন কমিটিটো তাই লগা কোৱাৰ্টাৰলি মিটিংটো যোৱাকালি লৈছে। মিটিংকে চেয়াৰ কৰি কিনে ডেপুটি কমিশ্যনাৰ বি হেনক বুচেম পৰা কোনোবা টপিককে জুৰিয়া বস্তু খান আৰু দোকান কৰিয়া লাইচেঞ্চ মানা কৰিয়া মামলাতে চৰকাৰৰ পৰা ক্লাৰিফিকেশ্যন বিচাৰিবলৈ দৰকাৰতে ধ্যান দি কিনে কৈছে। কমিটিটো ৰেগুলাৰ এনফৰ্চমেণ্ট লগা মদত পৰা চোৰৰ পৰা এৱেৰনেছ এক্টিভিটিজ খান কৰিবলৈ চৰ্চা কৰিছে। তাই খান ডিষ্ট্ৰিক্ট টবেক কণ্ট্ৰল টাস্ক ফৰ্চটো ফুড ছেফটি অফিচাৰকে মিলাই কিনে আপডেট কৰিবলৈ ফেচলা কৰিছে আৰু চাব ডিভিজনছ আৰু বস্তি খান্দে এনেকুৱা নিচিনা এনফৰ্চমেণ্ট টিমছ লগাবলৈ কথা কৰিছে। মেম্বাৰ্ছ খান পৰা টবেককে জুৰি কিনে কানুন ভাঙা তে এতিয়া লগা 200 টকা লগা পেনাল্টি ওপৰতে চিন্তা জনাইছে আৰু ফেচলা কৰিছে কি প্ৰদেশ চৰকাৰকে ষ্ট্ৰিক্ট পেনাল্টিজ ভাৱনা কৰিবলৈ তাতে ট্ৰেড লাইচেঞ্চ কাটি দিবলৈ মিলাই কিনে ইটো মামলাটো ক'ব। খবৰ চেষ্টে হেডলাইনছ আৰু একবাৰ জনাই দি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা কৈছে বিকশিত ভাৰত লগা সপনা পূৰা কৰিবলৈতো কেন্দ্ৰ আৰু প্ৰদেশ খান লগা মিলিজুলি কোচিছ কৰা পাৰিব। নাগালেণ্ডো আসাম আৰু চেণ্টাৰৰ লগতে অইল আৰু গেছ এক্সপ্ল'ৰেশ্যন নিমিত্তে MOU ছাইন কৰিছে। চৰকাৰটো আকাশবাণী আৰু দূৰদৰ্শন কভাৰেজকে বৰ্ডাৰ ৰিজন খান্দে বঢ়াব কাৰণে কোচিছ কৰি আছে আৰু নাগালেণ্ড পুলিচৰ পৰা ছ'চিয়েল মিডিয়াতে মিছলিড কৰিয়া কণ্টেণ্ট খান খিলাফ চেতাৱনী দিছে। এইটোৰ লগত আজি চাম লগা খবৰ ইমানতে শেষ কৰি আছে। শুনি থাকিবি অহাকালি পুজোৰ 7:25 নাগামিজ খবৰ আনি দিবলৈ আছে। গুড নাইট।
2: Good evening, this is Akashvani Kohima. I am Jishinya Mehta with the news. The headlines. Prime Minister Narendra Modi says collective efforts of center and states key to realizing Viksit Bharat vision. Nagaland signing MOU with Assam and Center for Oil and Gas Exploration. Government making efforts to boost Akashvani and Doordarshan coverage across border region. And Nagaland police cautions against misleading content on social media. And now the news in detail. Prime Minister Narendra Modi has said that despite the world passing through a period of uncertainty and instability, India continues to advance on its growth trajectory with confidence and determination. Chairing the 11th Governing Council meeting of Niti Aayog at Rashtrapati Bhavan in New Delhi, Mr. Modi said, as India progresses towards achieving the vision of Viksit Bharat, the collective responsibility of the center and states becomes even greater. He highlighted that creating the right ecosystem for the country's youth through quality education, demand-driven skilling and employment opportunities must remain a priority. Mr. Modi said, women-led development is a cornerstone of the vision of Viksit Bharat, with Narish Shakti contributing across farming and startups to science and innovation. Held under the theme Inclusive Human Development for Viksit Bharat at 2047, the meeting brought together chief ministers and lieutenant governors from across the country. Nagaland is taking a major step towards resuming oil and gas exploration with the signing of a tripartite memorandum of understanding between the governments of Nagaland, Assam and the center. The agreement aims to facilitate the exploration and production of crude oil and natural gas along the Assam-Nagaland border. The signing is taking place this evening at Kartavya Bhavan in New Delhi in the presence of